Att Senegal går missa dant och hitta det att Senegal går med det där bäder och det där bingo på det direkt på det och det där fast med man här är det bingo på det där det är bättre det här där med det trans går med ni nu på det och på det här på det att hon menna med herre kulave med kulave stadium bäder med New Jersey stadium Adia hängas istället för fansas hej ni hon kulave då man med ফুরসতৈ কানে গন্ডি জাহ মানে আদি হ্যাঙ্গা সেতে গঞ্জা সানি মি স্টেডিয়াম কোলে মিতে কা বাজার ব্রাজিল ও মরক্কো মিট মি কোলে গন্ডি ফ্রান্স সেনেগাল মিহার মি কোলে মিদা মিট দেন নরওয়ে সেনেগাল কোলে মিট মি স্টেডিয়াম কোলে দেন ইকুয়েডর জার্মান কোলে মি স্টেডিয়াম গা দেন পেনামা ইংল্যান্ড কোলে নি মি স্টেডিয়াম গা দেন ইতরম রাউন্ড অফ 32 গে দেমেচ কোলে বেন এই গ্রুপ গে দেমেচ Then yeah, Kiga me F group demature school again, me final school in Hamji Fawani me stadium. Get of me board cup final calling Hamji Fava stadium case me stadium. Round of 16 gets demature colleague of Tagabe, a Hadi Hayaka, Hadi Ashaka.